0: তাই এবং
1: হ্যাপি বার্থডে টু ইউ,
0: দেখো হ্যাঁ মজা ফেভারিট কালার
1: নেহমি শপিং
0: আই নো আই, পণ খরচ করণ্যাচা হেচ ওয়ে রাইট
2: সেভিংস হি হেচ ওয়ে আহে
3: আই নো বাবা, সেভ করা योग्य ठिकाणी गुंतवणूक करा, रकमेवर व्याज मिळेल, जे पुन्हा गुंतवल्यावर व्याज मिळत राहील.
4: आय नो ना.
3: आरबीआय सांगते
5: करा योग्य सुरुवात, बना फायनान्शियली स्मार्ट.